নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 27 দিন, 1948 শকাব্দৰ 21 আহাৰ, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 12 তাৰিখ। এতিয়া সময় পুৱা 5:33:46 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আৰু আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত

চুম্পী দেৱী আৰু বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছে আৰিফ আহমেদ, বিপুল কলিতা আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে ঋতুস্মিতা পাঠকৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ভৱানীপ্ৰভা ডেকাৰ আৰু সংগীসকলৰ কণ্ঠত নাম, গোলোকচন্দ্ৰ নাথৰ কণ্ঠত লোকগীত, অনুপ শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠত ভক্তিমূলক গীত আৰু শেষত ভজন শুনিলে অনামিকা ভট্টাচাৰ্যৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। অনুষ্ঠান পৰিস্থিতি।

প্ৰথমে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে পুৱা 6:15 বৰ্ণালী দাসৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 ববিতা দাসৰ কণ্ঠত লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 11:00 পোষ্টবক্স নম্বৰ 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজকা গীত সবৰং গীতিকা শীৰ্ষক সংগীত গীত আপনা ধুন পাৰাই, বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান সন্ধিয়া 6:10ত গীতাৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই। সন্ধিয়া 7:20ত হি ভি ভুৰে অনুষ্ঠানত কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানৰ প্ৰথম খণ্ড, প্ৰযোজনা কৰিশ্মা পূজাৰী আৰু পম্পী বৈশ্যৰ।

নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাত দেওবৰীয়া নৈশ সংগীতৰ অনুষ্ঠানত কুমাৰ মাদুৰ কণ্ঠ সংগীত শুনিবলৈ পাব। এইবাৰ আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে।

নিশা চাৰে ন বজাত ফোন ইন সমিধান আগবঢ়াব ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণ দাসে। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব। আলোচনাটিত অংশ ল'ব অৰ্পণা দাস আৰু মধুমিতা কলিতাই। আঁত ধৰিব কমল দাসে। প্ৰযোজনা উৎপল বৰাৰ। পুৱা 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 1:10 মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যা, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। সন্ধিয়া 7:00 ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাৰ কোঠিকা, ফণী শৰ্মা আৰু নাট্যজগত। সন্ধিয়া 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

বর্ণালী দাসৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ ববিতা দাসৰ কণ্ঠত দুটি লোকগীত।

ববিতা দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে এয়া মিলি ছবিখনৰ এটি গীত লতা মংগেশকাৰৰ কণ্ঠত। গীতৰ কথা যোগেশ, সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰ মহাবদমাছ ছবিখনৰ গীত আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠত। গীতটি লিখিছে নূৰ দিৱাৰীয়ে, সংগীতেৰে সজাইছে ৰবীন্দ্ৰ জৈনে।

দিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো য়েচুদাসৰ কণ্ঠৰীতি গীত চিচ্চৰ ছবিখনৰ পৰা, সংগীত পৰিচালনা ৰবীন্দ্ৰ জৈনৰ।

তপস্যা ছবিখনত সেয়া আছিল কিশোৰ কুমাৰ। অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো এবাৰ ৰাতৰ দিন ছবিখনৰ এটি গীত লতা মংগেশকাৰৰ কণ্ঠত, গীতৰ কথা শৈলেন্দ্ৰৰ।

0: মধুবন অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে

0: ছাইপ্ৰাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন উলংঘা কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ছুইগী ইনষ্টামাৰ্টলৈ জাননী জাৰি কৰা হৈছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। চাৰি দশকৰো অধিক সময়ত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নিউজিলেণ্ড ভ্ৰমণ আছিল আৰু এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। দুয়োখন দেশে প্ৰতিৰক্ষা, পৰ্যটন, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ উৎপাদন আৰু পশুপালনকে ধৰি বিভিন্ন ক্ষেত্ৰত পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভ্ৰমণকালত শ্ৰীমোদীয়ে অকলেণ্ডৰ স্পাৰ্ক এৰেনাত আয়োজিত এটা সমূহীয়া অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানত 10,000ৰো অধিক প্ৰৱাসী ভাৰতীয়ই অংশগ্ৰহণ কৰে। সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নিউজিলেণ্ডৰ ভৱিষ্যত পৰস্পৰৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ লগতে দ্বিপাক্ষিক বাণিজ্য চুক্তিয়ে বিকশিত ৰাষ্ট্ৰৰ দিশে ভাৰতৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি মন্তব্য কৰে।
1: भारत और न्यूजीलैंड के रिश्ते में यादें भी हैं, दोस्ती भी है, वैल्यूज भी है और एक कमिटमेंट भी है। भारत न्यूजीलैंड की यही वाका एक नई यात्रा पर निकलने के लिए तैयार है। हमारे सामने अवसरों से भरा खुला समुद्र है, हवाएं हमारे साथ है, समंदर की विशाल लहरें हमारे साथ है, इच्छा शक्ति का नीला आसमान हमारे साथ है। पाने को काफी कुछ है और मैं जानता हूं हम सफल होंगे।
0: ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লী মিনহানে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা লবলৈ নিৰ্দেশ দিছে। কোনো লোকে নিয়ম উলংঘা কৰাৰ ফলত এই দুৰ্ঘটনা হোৱা বুলি চিনাক্ত হলে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক সকাহ আগবঢ়াবলৈও নিৰ্দেশ দিছে। কনচুলেট জেনেৰেলে কয় যে আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা প্ৰদান, অধিক প্ৰাণহানি ৰোধ তথা দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সহায় আৰু সমৰ্থন আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী হানে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4 ক্ৰু সদস্যকে ধৰি মুঠ 37 লোকক লৈ যোৱা স্পীড বোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰত ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় কৰ্তৃপক্ষই 21 লোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে 2 মহিলাকে ধৰি 15 ভাৰতীয় লোকৰ মৃত্যু হয়। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে এই তালিকা প্ৰকাশ কৰিছে। মৃত্যু হোৱা 15 ভিতৰত 10 তামিলনাডুৰ, 3 অন্ধ্ৰপ্ৰদেশৰ আৰু 2 কেৰালাৰ বুলি জানিব পৰা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে ভিয়েটনামৰ ফুকক দ্বীপৰ সমীপত নাও দুৰ্ঘটনাত 15 ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই দুৰ্ভাগ্যজনক ঘটনাত তেওঁ অত্যন্ত মৰ্মাহত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনাবাহিনীয়ে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে এই আক্ৰমণ চলোৱা হৈছে। আমেৰিকাই প্ৰকাশ কৰা মতে ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ পাছৰে পৰাই চালক দলৰ এগৰাকী সদস্য সন্ধানহীন হৈ আছে আৰু জাহাজখনত হোৱা অগ্নিকাণ্ডৰ ফলত ভালেখিনি ক্ষতি হৈছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰ্মুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনাবাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰ্মুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। হৰ্মুজ প্ৰণালীৰ ঘটনাৱলীক লৈ আমেৰিকাই ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি দেশখনৰ নৌসেনাবাহিনীয়ে সকীয়াই দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৰ্মুজ প্ৰণালী মুকলি কৰা হৈছে আৰু সামুদ্ৰিক পথটোৰে আহ যাহ কৰা কোনো জাহাজৰ ওপৰত এতিয়া আৰু আক্ৰমণ কৰা নহয় বুলি ইৰাণে ৰাজহুৱাভাৱে ঘোষণা কৰাটো বিচাৰিছে। আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ইৰাণৰ ক্ষমতাকেন্দ্ৰিক অভ্যন্তৰীণ সংঘৰ্ষৰ বাবে কোনো চুক্তিত উপনীত হোৱাত অসুবিধা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে উত্তেজনা সত্বেও ইৰাণৰ সৈতে আলোচনা অব্যাহত থাকিব।

0: থাকিব। অঞ্চলটোত নতুনকৈ সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ বাবে সৃষ্টি হোৱা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে বিবৃতি দিছে। ইৰাণে কৈছে যে হৰমুজ প্ৰণালী দেশখনৰ নিয়ন্ত্ৰণতে থাকিব আৰু সমুদ্ৰ পথটোৰে অহা যোৱা কৰা জাহাজসমূহে শুল্ক আদায় দিব লাগিব। ইফালে ওমানে হৰমুজ প্ৰণালীৰে জাহাজ চলাচলৰ বাবে দুটা সুকীয়া পথৰ প্ৰস্তাৱ দিছে, এটা ইৰাণৰ জলৰাশি আৰু আনটো ওমানৰ জলৰাশিৰ মাজেৰে। অৱশ্যে ইৰাণে এই প্ৰস্তাৱ খাৰিজ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। খাদ্য সুৰক্ষা আৰু মান আইন 2006ৰ অধীনত নিয়ম উলংঘা কৰা বুলি একাংশ গ্ৰাহকে দাখিল কৰা অভিযোগৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ছুইগী ইনষ্টামাৰ্টলৈ 9খন জাননী জাৰি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰাধিকৰণে কয় যে খাদ্য ব্যৱসায় পৰিচালকক বিশদভাৱে অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিবেদন দিয়াত ব্যৰ্থ হলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰাধিকৰণে উল্লেখ কৰিছে। গ্ৰাহকসকলে ছুইগী ইনষ্টামাৰ্টৰ জৰিয়তে ম্যাদ উকলি যোৱা, পচি যোৱা, অসুৰক্ষিত খাদ্য সামগ্ৰী যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে। খাদ্য নিয়ন্ত্ৰকৰ জাননীত উল্লেখ কৰা অবৈধ বা অস্তিত্বহীন অনুজ্ঞাপত্ৰ আৰু এফ এছ এছ আই আই পঞ্জীয়নভুক্ত নামৰ পৰিৱৰ্তে অবৈধভাৱে পৃথক নাম ব্যৱহাৰ কৰি অহা খাদ্য ব্যৱসায় গোটসমূহৰ বিষয়টোক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। ভেনেজুৱেলাত যোৱা 24 জুনত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 4,333লৈ বৃদ্ধি পাইছে। নেশ্যনেল এছেম্বলিৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগছে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অহা সপ্তাহৰ পৰা থকা ঘৰৰ ব্যৱস্থা কৰা হ'ব। ইপিনে এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত 315টা শৱদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। এই প্ৰলয়ংকাৰী ভূমিকম্পত 16,740গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰায় 17,000 লোক গৃহহীন হৈছে। বিজেপিয়ে নেশ্যনেল কনফাৰেন্স পাৰ্টীৰ বিধায়কসকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টো বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কৈছে যে ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দিছে যিটো অত্যন্ত নিন্দনীয়। শ্ৰীত্ৰিবেদীয়ে এইবুলি অভিযোগ কৰিছে যে শ্ৰীআব্দুল্লাই তেওঁৰ চৰকাৰৰ অসমৰ্থতা আৰু অপশাসন ঢাকিবলৈ আৰু এই বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈ এই ধৰণৰ যুক্তিহীন অভিযোগ উত্থাপন কৰিছে। ওমৰ আব্দুল্লাই কৰা অভিযোগৰ যথোচিত প্ৰমাণ দিয়া অথবা নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বিজেপিৰ নেতাগৰাকীয়ে দাবী উত্থাপন কৰিছে। ইংলেণ্ডে যোৱা নিশা ছাউদাম্পটনত অনুষ্ঠিত 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক 56 ৰাণত পৰাস্ত কৰি 4-0 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে 258 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 201 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 257 ৰাণ কৰে। জৰ্জ বাটলাৰক প্লেয়াৰ অব দ্য ছিৰিজ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বৰষুণৰ বাবে শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰা হৈছিল। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গলত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময় দিয়া গলেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 1-0 গলত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে এই গলটো দিয়ে। নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন উলংঘা কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ছুইগী ইনষ্টামাৰ্টলৈ জাননী জাৰি কৰা হৈছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুনাবলৈ লৈছো পুলক বেনার্জীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দিলীপ কুমাৰ বৰুৱাৰ।

এইবাৰ আগবঢ়াইছো ৰূপম ভূঞাৰ কণ্ঠৰীতি গীত। গীতৰ কথা দিলীপ কুমাৰ বৰুৱাৰ, সুৰ অমিতাভ গোস্বামীৰ।

সেয়া আছিল ৰূপম ভূঞা। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ কুইন দাস, গীতৰ কথা আৰু সুৰ প্ৰদীপ বৰুৱাৰ।

সেয়া আছিল কুইন দাস। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো নিৰূপমা বৰুৱাৰ কণ্ঠৰ গীত, গীতৰ সংগীত অহিৰ ভৈৰৱৰ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ষ্টেট বেংক অব ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েল অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ

সংখ্যা ২০, দৰমহাৰ নিৰিখ মাহে ৪৮,৪৮০ টকাৰ পৰা ৮৫,৯২০ টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স ২৫ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা ২৯, দৰমহাৰ নিৰিখ মাহে ৬৪,৮২০ টকাৰ পৰা ৯৩,৯৬০ টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স ২৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ ১৪ জুলাই। ৱেবছাইটটো পুনৰবাৰ কৈছো, sbi.bank.in। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা ১১টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে ৩০,০০০ টকাৰ পৰা ১১০,০০০ টকালৈ, লগতে ১২,৭০০ টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ ১৫ জুলাই। ৱেবছাইটটো পুনৰবাৰ কৈছো, dgm.assam.gov.in। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ ৪ বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথামেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও ৫০% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেচন টেকনলজি বা ইনফৰমেচন টেকনলজি শাখাত ৩ বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা ২ বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও ৫০% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী ২০০৫ চনৰ ১ জুলাইৰ পৰা ২০১০ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ ২৬ জুলাই। ৱেবছাইটটো পুনৰবাৰ কৈছো, indianairforce.nic.in। নিয়োগ বাতৰি ইমানেই।

0: যে সমন্বয় সৌধটোৰ কিছু সালসলনি কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্মক সুধাকণ্ঠ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনেকৈয়ে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চও নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনাও কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা 3টা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰো বুজ লয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে ডাঃ ছাৰচিং ইংটি কাথাৰক অধ্যক্ষ হিচাপে লৈ কালি এখন 26-জনীয়া সমিতি গঠন কৰা হয়। এই উপলক্ষে নগাঁৱৰ কঠীয়াতলীৰ গমাৰিয়াটিত আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীৰংহামে 6টা উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত কৰি জিলাখনলৈ শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নতুনকৈ গঠন কৰা এই পৰিষদত এজন উপ মুখ্য কাৰ্যবাহীৰ লগতে 6গৰাকী কাৰ্যবাহী সদস্য থাকিব বুলি তেওঁ উল্লেখ কৰে। এইবাৰৰ বাজেটত পৰিষদলৈ প্ৰথমবাৰৰ বাবে 50 কোটি টকা আবণ্টন দিয়াৰ বাবে ৰাজ্য চৰকাৰক শ্ৰীৰংহাঙে ধন্যবাদ জ্ঞাপন কৰে। কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান কালি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: প্লাষ্টিকটো আমি কেনেধৰণে ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ বা ছিংগল ইউজ প্লাষ্টিকবিলাক আমি কেনেধৰণে ভৱিষ্যতে ক'ত লৈ যাব পাৰিম বা বাকীবিলাক প্লাষ্টিক কেনেকৈ কৰিব পাৰিম এই লৈ আমি সজাগতা আৰম্ভ কৰিব লৈছে। ঘৰে ঘৰে সজাগতা কৰিব, দোকানবিলাকত সজাগতা কৰাৰ কথা কৈছে আৰু আমাৰ স্কুলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক লৈ আমি যদি এই সজাগতা অভিযানটো ভালকৈ কৰিব পাৰোঁ আৰু আমি যদি ৰাইজৰ সহযোগিতা পাওঁ আমি 2টা বছৰৰ ভিতৰত সুন্দৰ এখন আমি ডিমৌ পাম যে প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ পিছতো প্লাষ্টিকৰ সদ ব্যৱহাৰে ভৱিষ্যতে প্লাষ্টিকখিনিও যাতে কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা হাতত লৈছোঁ। ইয়াতে এটা কম্প্ৰেছিং ইউনিট, তাৰপিছত প্লাষ্টিকবিলাক আমাৰ যিবিলাক ৰাস্তা বনোৱা যিবিলাক আলকেটেৰা তাত লগত একেলগে মিক্সিং কৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এই প্লাষ্টিকবিলাক ব্যৱহাৰ কৰা এই ধৰণৰ অভিলাষী আঁচনিয়ে আমাৰ অঞ্চলটো চাফ চিকুণতা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ।
0: শ্ৰীবৰগোহাঁয়ে কালি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা খোৱাপানী যোগান প্ৰকল্প এটাও মুকলি কৰে। তিনিচুকীয়া জিলাৰ ৰূপাইৰ তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ মিৰিজীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা সাহিত্যৰ বাবে গৌৰৱময় অধ্যায় বুলি চৰ্চা হৈছে। তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতি, সমাজ জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছ ভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

সেয়া আছিল তৰালি শৰ্মা। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মঞ্জুস্না মহন্তৰ কণ্ঠৰ এই গীতটি, গীতৰ কথাসুৰ ৰুদ্ৰ বৰুৱাৰ।

0: মঞ্জুস্নেহ গোস্বামীৰ কণ্ঠৰ এই গীতটিৰে সামৰা হ'ল আজিৰ আধুনিক গীতৰ অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণিকৰক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্ববৰণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে চৰকাৰে সুধাকণ্ঠৰ সৃষ্টিৰাজীৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থক প্ৰাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ ল'ব। তেওঁ কয় যে সমন্বয় সৌধটোৰ কিছু সাল সলনি কৰি শিল্পীগৰাকী সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি

0: খনাৰ্থিক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্মক সুধাকণ্ঠ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।
1: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
0: ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা তিনিটা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰো বুজ লয়। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞগৰাকীয়ে কয় যে পৰম্পৰাগত মথাউৰি অথবা সাময়িক প্ৰতিৰোধমূলক কাৰ্যৰে খহনীয়াৰ স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়। ব্ৰহ্মপুত্ৰৰ উৎপত্তি, ইয়াৰ ভৌগোলিক আৰু গাঁথনিগত চৰিত্ৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰি ডঃ শৰ্মাই ৰাজ্যৰ বান সমস্যা ৰোধৰ বাবে নদীৰ গভীৰ ভূতাত্বিক অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাগৰিক সমাজে জিঅ' বেগ ব্যৱহাৰ কৰাৰ পাছতো জিলাখনত খহনীয়া প্ৰতিৰোধ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে লগতে চৰকাৰক শীঘ্ৰে বিকল্প বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায়। খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক পদ্ধতিগতভাৱে আগবঢ়াই নিয়াৰ বাবে বৃহত্তৰ ডিব্ৰুগড় বান খহনীয়া সুৰক্ষা সমিতি গঠনৰ বাবে এই অনুষ্ঠানতেই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতে নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা ক্ষিপ্ৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কালি নিশা অহা বৰষুণৰ ফলত মহানগৰীৰ চানমাৰী, হাতীগাঁও, জটীয়া, কাহিলিপাৰা, মালিগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৰক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গৰক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল নিদৰ্শন। পৰ্বতাৰোহীগৰাকীৰ সাফল্যে যুৱ প্ৰজন্ম, বিশেষকৈ ছোৱালীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হবলৈ অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপাল আচাৰ্যই প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে ভৱিষ্যতৰ বাবে ৰূপামণিক শুভকামনা জনায়। উল্লেখযোগ্য যে ৰূপামণিগড়ে যোৱা 21 মে'ত ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট আৰোহণ দলৰ সদস্য হিচাপে মাউণ্ট এভাৰেষ্ট শৃংগ সফলতাৰে আৰোহণ কৰিছিল। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। এই উপলক্ষে আজি দিনৰ 11 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হ'ব। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ আৰু অপিয়ামকে ধৰি 472 কোটি 51 লাখ টকা মূল্যৰ

0: মাদক দ্ৰব্য নষ্ট কৰা হ'ব। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক চাৰি মাহজোৰা স্বচ্ছতা অভিযান কালি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: প্লাষ্টিকটো আমি কেনেধৰণে ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ বা ছিংগল ইউজ প্লাষ্টিকবিলাক আমি কেনেধৰণে ভৱিষ্যতে ক'ত লৈ যাব পাৰিম বা বাকীবিলাক প্লাষ্টিক কেনেকৈ কৰিব পাৰিম এই লৈ আমি সজাগতা আৰম্ভ কৰিব লৈছে। ঘৰে ঘৰে সজাগতা কৰিব, দোকানবিলাকত সজাগতা কৰাৰ কথা কৈছে আৰু আমাৰ স্কুলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক লৈ আমি যদি এই সজাগতা অভিযানটো ভালকৈ কৰিব পাৰোঁ আৰু আমি যদি ৰাইজৰ সহযোগিতা পাওঁ আমি দুটা বছৰৰ ভিতৰত সুন্দৰ এখন আমি ডিমো পাম যে প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ পিছতো প্লাষ্টিকৰ সদ ব্যৱহাৰে ভৱিষ্যতে প্লাষ্টিকখিনিও যাতে কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা হাতত লৈছোঁ। ইয়াতে এটা কম্প্ৰেছিং ইউনিট, তাৰপিছত প্লাষ্টিকবিলাক আমাৰ যিবিলাক ৰাস্তা বনোৱা যিবিলাক আলকেটেৰা তাত লগত একেলগে মিক্সিং কৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এই প্লাষ্টিকবিলাক ব্যৱহাৰ কৰা এই ধৰণৰ অভিলাষী আঁচনিয়ে আমাৰ অঞ্চলটো চাফ চিকুণতা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ।
0: শ্ৰীবৰগোহাঁয়ে কালি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা এটা খোৱা পানী যোগান প্ৰকল্পও মুকলি কৰে। তিনিচুকীয়া জিলাৰ ৰূপাইৰ তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা সাহিত্যৰ বাবে গৌৰৱময় অধ্যায় হিচাপে চৰ্চা হৈছে। তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতি সমাজ জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছ ভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে। নেশ্যন প্ৰেছ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা স্পেনিছ ভাষাত অনুদিত মিৰি জীয়ৰী বৰ্তমান ভাৰতৰ উপৰি আমেৰিকা, ব্ৰিটেইন, ছিংগাপুৰ আৰু মালয়েছিয়াত বিক্ৰীৰ বাবে উপলব্ধ হৈছে। তন্ময় সোণোৱালে ইয়াৰ পূৰ্বে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সৃষ্টি, অমৰ সৃষ্টি, বুঢ়ী আইৰ সাধু স্পেনিছ ভাষালৈ অনুবাদ কৰি সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত 2266 গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিগত 27 বছৰত আই আই টি গুৱাহাটীয়ে 26,000তকৈও অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই দিনকেইটাত নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত আৰোপ কৰা হৈছে। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গলত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময়ত দিয়া 2টা গলেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 2-1 গলত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে আৰু অতিৰিক্ত সময়ত জে আলভেৰেজে গ'ল দিয়ে। স্পেইন আৰু ফ্ৰান্সে ইতিপূৰ্বে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত স্পেইনে বেলজিয়ামক 2-1 গলত পৰাস্ত কৰাৰ বিপৰীতে ফ্ৰান্সে মৰক্কোক 2-0 গলত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। 21 বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰ কেৰলিনা মুকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ডঃ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থক অধিক আকৰ্ষণীয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ 14খন মেডিকেল কলেজত 3,027টা পদ খালী। ভিয়েটনামৰ সমুদ্ৰত সংঘটিত দুৰ্ঘটনাত 15গৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু আৰু গুৱাহাটীত 18 জুলাইত কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহ আয়োজনৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত।

0: দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভিয়েটনামৰ এটা দ্বীপৰ ওচৰৰ সমুদ্ৰত এখন যাত্ৰীবাহী নাও ডুব গৈ 15 ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ বাতৰি। ভিয়েটনামৰ সমুদ্ৰত কৰুণ মৃত্যু 15 ভাৰতীয় পৰ্যটকৰ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূতসহ প্ৰায় এটাকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ONGCয়ে পুনৰ 3খনকৈ তৈন্দ ক্ষেত্ৰ বিদেশী পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ চেষ্টা চলোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে 3 লাভজনক তৈল ক্ষেত্ৰ গতাব পুঁজিপতি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মজীৱিতীৰ সৈতে সামঞ্জস্য থকাকৈ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি কৰা মন্তব্যৰ বাতৰি ডিজিটেল মাধ্যমেৰে ছেলফি উঠিব পাৰিব, সুধাকণ্ঠৰ সৈতে গীত গাব পাৰিব গীত শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ উদ্যোগত 18 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহৰ বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ 14খন চিকিৎসা মহাবিদ্যালয়ত 297টা শিক্ষকৰ পদ খালী হৈ থকাৰ বাতৰি, 14 মেডিকেল কলেজত 3,027 পদ খালী শিৰোনামেৰে দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাজেটত অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে নিৰ্দিষ্ট ধন আবণ্টন নিদিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। যুদ্ধ সমাপ্তিৰ বাবে অন্তৱৰ্তীকালীন চুক্তিত উপনীত হোৱাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত আমেৰিকা আৰু ইৰাণৰ নেতৃবৰ্গই ভাবুকি প্ৰদান কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প ইৰাণিয়ান লিডাৰ্ছ বা এছ ট্ৰুছ ফলছ এফাৰ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্টাৰ প্ৰসাদ সোণোৱালৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থাৰ পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমে শুনাবলৈ লৈছো চামেলি মেমচাহ ছবিখনৰ এটি গীত, উষা মংগেশকাৰৰ কণ্ঠত। গীতৰ কথা আৰু সংগীত ভূপেন হাজৰিকাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অৰিজিত সিঙৰ কণ্ঠত এয়াৰলিফ্ট ছবিখনৰ এটি গীত, গীতৰ কথা কুমাৰ, সংগীত পৰিচালনা অমল মালিকৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চেলতে চেলতে ছবিখনৰ পৰা অভিজিত আৰু আলকা য়াগনিকৰ কণ্ঠৰ এটি গীত লিখিছে জাভেদ আখতাৰে।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অমিত কুমাৰ আৰু অনুৰাধা পাৰোৱালৰ কণ্ঠত বাঘী ছবিখনৰ এই গীতটি।

ৰূপালী থ অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো অজানিতে মনে মনে ছবিখনৰ এটি গীত, জুবিন কাৰ্ক আৰু অনিন্দিতা পালৰ কণ্ঠত, গীতৰ কথা আৰু সংগীত মানস হাজৰিকাৰ।

0: ৰূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হ'ল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। শ্ৰোতাসকল, এতিয়ালৈ মই ৰুলিমণি শইকীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ্ট 99.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ উঠিমান মন পৰশা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই শ্ৰুতি আৰু মোৰ সৈতে আছে ডেইজী।

হেম বৰুৱাই কৈছিল, মনবোৰ শুদ্ধ হলে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মানুহে সকলোতে কলুষ দেখে।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰাজেন্দ্ৰ কুমাৰ অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠান শুনিবলৈ পাব 5:55। 6:10 শুনিবলৈ পাব গীতাৰে কথাৰে অনুষ্ঠানটিৰ প্ৰথমটি অংশ আৰু দ্বিতীয়টি অংশ 6:30 শুনিবলৈ পাব। শ্ৰোতা, 7:20 কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰিৰে প্ৰচাৰ কৰা হ'ব। প্ৰযোজনা কৰিশ্মা পূজাৰী আৰু পম্পী বৈশ্যৰ, আৰু মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি 8:00 শুনিবলৈ পাব। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। এইখিনিতে জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। বিয়লি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। প্ৰদক্ষিণা কলিতাৰ এটি কথিকা আগবঢ়োৱা হ'ব 6:10, আৰু চন্দনা ডেকাৰ বৰগীত আগবঢ়োৱা হ'ব কাইলৈ 6:30। কাইলৈ যুৱ সাহিত্য অনুষ্ঠানটি নিবেদন কৰা হ'ব 7:20। 7:50 আগবঢ়োৱা হ'ব যুৱ আবৃত্তিৰ অনুষ্ঠানটি, আৰু বৃন্দগান শুনিবলৈ পাব 8:00। অৰুণাবজ্যোতি মালাকাৰৰ খোলবাদন আগবঢ়োৱা হ'ব 8:05, আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰাজেন্দ্ৰ কুমাৰ অভিহিত কেইখনমান হিন্দী ছবিৰ গীতেৰে। শুনোচোন আহক তেওঁৰ অভিনীত কেইটিমান গীত।

1927 চনৰ 20 জুলাই তাৰিখে জন্মগ্ৰহণ কৰা ৰাজেন্দ্ৰ কুমাৰ ভাৰতৰ বলিউড তথা হিন্দী চিনেমাৰ এগৰাকী জনপ্ৰিয় অভিনেতা। 1950 চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি 4 দশকৰো অধিক সময়ৰ ভিতৰত 80খনতকৈ অধিক চিনেমাত তেওঁ কাম কৰিছিল। ৰাজেন্দ্ৰ কুমাৰক ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ তথা সফল অভিনেতা হিচাপে গণ্য কৰা হয়। প্ৰিয় শ্ৰোতা, এতিয়া শুনোৱা হওক ৰাজেন্দ্ৰ কুমাৰৰ দ্বাৰা অভিনীত ছবি লাভ ষ্টৰীৰ পৰা কেইটিমান গীত।

0: क्या कोई मॉडल पुराना लगता है।
1: लड़की जरा सी दीवानी लगती है मुझे तो ये गुड़िया जापानी।
2: প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰাজেন্দ্ৰ কুমাৰ অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। এতিয়া আগবঢ়াবলৈ লৈছো ছাজন বিনা সুহাগন ছবিখনৰ পৰা কেইটিমান গীত।

0: প্ৰিয় শ্ৰোতা, গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন শুনিলে এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থীৰ স্নাতক হ'ব লাগিব আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm

www.assam.gov.in আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰ্মেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকাও হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভোকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: প্রিয় শ্রোতা, অনুষ্ঠানত মই পুনৰ এগৰাকী যুৱকৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী গুঞ্জন কুমাৰ ৰাজবংশী, মই গুৱাহাটীৰ উজান বজাৰৰ এজন বাসিন্দা।
0: আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আপোনাক

0: আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানটিত মই কথা পাতি আছোঁ গুৱাহাটী মহানগৰী সম্পৰ্কত। আমাৰ সকলোৰে বাবে আচলতে গুৱাহাটী মহানগৰীখন হেঁপাহ হ'ল, কিন্তু এই মহানগৰীখনত বিভিন্ন ধৰণৰ সমস্যাও দেখা যায়। আপুনি যিহেতু ইয়াৰে বাসিন্দা, এই সমস্যাসমূহ সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: গুৱাহাটী মহানগৰীত বহু ধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ, আমাৰ চকুৰ আগতে বিভিন্ন ধৰণৰ সমস্যা আমি দেখি থাকোঁ। তাৰ ভিতৰতে আমি ক'বলৈ গ'লে যিটো আমাৰ আৱৰ্জনাৰ যিটো এটা আমাৰ সমস্যা আছে, মানুহে য'তে ত'তে আৱৰ্জনা পেলোৱা, তাৰোপৰি আমি আৰু এটা কথা ক'ব পাৰোঁ, যিটো আমাৰ যান জঁটৰ সমস্যা আছে। ৰিচেণ্টলি আমি মহাৰাজা পিথু ফ্লাইঅভাৰ যিটো আমি দেখি আছোঁ, বহুতো দুৰ্ঘটনা ঘটি আছে ৰাস্তাত, তেনেবোৰ সমস্যা আছে। তাৰোপৰি আমি কৃত্ৰিম বানপানীৰ সমস্যাটো ক'ব পাৰোঁ। গুৱাহাটী মহানগৰীত যিবোৰ নলা আছে, সময়ে সময়ে চাফা নকৰাৰ কাৰণে বা পৰিষ্কাৰ নকৰাৰ কাৰণে বিভিন্ন ধৰণৰ কৃত্ৰিম বানপানীৰ সমস্যা থাকে।
0: আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: জুবিন গাৰ্গৰ যিকোনো এটা গান, মই যিহেতু জুবিন গাৰ্গৰ এজন বহুত ডাঙৰ অনুৰাগী, তেখেতৰ যিকোনো এটা গান আপোনালোকে প্লে কৰি দিলে মই ভাল পাম।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰীৰ দৌলাশালাৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোড ৰলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছৰ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
1: এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো এবছৰ, আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি পিট NDP বুলি এখন আইন আছে, যত আমি এবছৰ ৰাখিব পাৰো, তাতকৈ আমি ৰাখিব নোৱাৰো। কিন্তু আদালতে তেওঁলোকক যাবৰ জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো।
0: আজি ধবংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন, ভাং, কফ চিৰাপ, ইয়াবা টেবলেট আদি। ড্ৰাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। বৰপেটা জিলা আৰক্ষী নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ, ভাং, কফ চিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে। তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলা আৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71 লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে। বজালি জিলাৰ বাঘমৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছৰ চুমৰশালী কুডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। ধেমাজি আৰু জোনাই থানা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধিন্দ্ৰ নাথ মৰাণ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55 লাখ টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4 লাখ টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলি প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰিও সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব। পৰ্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকুৰ বামুনী গাঁৱত নিৰ্মাণ সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। প্ৰায় 85 কোটি টকা ব্যয় সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা সভাতো মিলিত হয়। উল্লেখযোগ্য যে 65 বিঘা ভূমিত নিৰ্মাণ কৰা এই সংহত কেন্দ্ৰত শিশু বয়োজ্যেষ্ঠসকলৰ বাবে সুকীয়া গৃহ থাকিব, য'ত একে সময়তে 344 গৰাকী কিশোৰ কিশোৰী, বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আৰু বৃদ্ধ আৱাসী থাকিব পাৰিব। তদুপৰি এই কেন্দ্ৰত বিনোদন কক্ষ, প্ৰেক্ষাগৃহ, শ্ৰেণীকোঠা, পৰামৰ্শদান কক্ষৰ লগতে এখন চিকিৎসালয়ো থাকিব। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণীপৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে

0: অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে 9 মাইল আৰু 10 মাইলত বানৰ ফলত হোৱা যানজঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰৰ পৰা নগাঁও আৰু উজনি অসমলৈ যাবলগীয়া বাহনসমূহক কইনাধৰা পইণ্টৰ পৰা নাৰেঙ্গী সাতগাঁও পথটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। লগতে গুৱাহাটীলৈ আহি থকা বাহনসমূহক দিগাৰু দিশেৰে মহানগৰত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল খানাপাৰা সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদককে ধৰি আন 4গৰাকী কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জালিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰে জাগীৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। টাকাম মিচিং পৰিণ কেবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণুজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জুনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডঃ পেগুৱে এই কথা উল্লেখ কৰে। মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ 5টা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীন উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনা বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
1: স্পেচিয়েল টেট তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন যি বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে TMPK-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতি আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ত মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰু উপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডঃ ৰণুজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ আৰম্ভ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও ভিতৰ ভাগৰ কাম কাজ প্ৰায় 60% সম্পূৰ্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰাণপ্ৰতিম শইকীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ব্ৰহ্মপুত্ৰৰ ওপৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ ঘূৰি যাওঁ বুলক পুলক গগৈৰ ওচৰলৈ।
2: কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰায় 30,67,00,000 টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্ৰায় 5,800 বিঘা কৃষি

ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কালছোৱাত মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি কৃষকসকলক জলসিঞ্চনৰ সুবিধা আৰু বিভিন্ন আঁচনিৰ সদ্ব্যৱহাৰ কৰিবলৈ আহান জনায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাৰ দৰংগা, পাগলাদিয়া আৰু মটঙা নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুৰ পাইনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা গৰাখহনীয়া কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ ল'বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰত অংশ লৈ শ্ৰীশইকীয়াই কয় যে প্ৰথম পৰ্যায়ত মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত আছে। এই প্ৰশিক্ষণৰ জৰিয়তে কৰ্মকৰ্তাসকলক আদৰ্শনিষ্ঠ আৰু পৰিপক্ক হিচাপে গঢ়ি তুলিবলৈ দলীয় নীতি, আদৰ্শ আৰু জনকল্যাণমুখী পদক্ষেপসমূহৰ বিষয়ে তেওঁক অৱগত কৰা হয়। গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে। অংকিতে প্ৰতিযোগিতাৰ নৱম ৰাউণ্ডৰ মহাৰাষ্ট্ৰৰ ৱাংখেৰে সাংস্কৃতিক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। প্ৰতিযোগিতাত অসমৰ অভ্ৰজ্যোতি নাথে ষষ্ঠ স্থান লাভ কৰে। 8 জুলাইৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত আয়োজক ৰাজ্য অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 430 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গলে অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ 7টাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে। আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত মন্নম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ মন্নম স্মৃতি মণ্ডপ আৰু সমাজ সংস্কাৰক তথা স্বাধীনতা সংগ্ৰামী মন্নথু পদ্মনাভনৰ এটি আৱক্ষ মূৰ্তি মুকলি কৰি শ্ৰীৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক ন্যায়, সমতা, শিক্ষা আৰু সামূহিক সেৱাৰ প্ৰতি আজীৱন সমৰ্পিত মন্নথু পদ্মনাভনৰ একনিষ্ঠ সেৱাৰ ওপৰত আলোকপাত কৰে। এখন সৰ্বাত্মক আৰু সৌহাৰ্দ্যপূৰ্ণ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ দেশৰ নিৰন্তৰ প্ৰচেষ্টাক মন্নথু পদ্মনাভনৰ আদৰ্শসমূহে এতিয়াও অনুপ্ৰেৰণা যোগাই আছে বুলি শ্ৰীৰাধাকৃষ্ণনে লগতে কয়।
1: Bharat today is progressing rapidly towards the vision of our honorable prime minister Shriman Narendra Modi ji of becoming a most developed nation by 2047 such progress will be meaningful only when it is accompanied by social harmony inclusive growth and equal opportunities for every citizen
0: মন্নাথু পদ্মনাভনক আধুনিক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সমাজ সংস্কাৰক ৰূপে অভিহিত কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে যি সময়ত সমাজ সংস্কাৰৰ দৰে ধাৰণা একোটা বহুতৰ বাবে দুৰ্বৈধ্য হৈ আছিল আৰু বহু মানুহে সমাজত কোনো ধৰণৰ সহযোগিতা অবিহনে জীয়াতো ভুগি আছিল, সেই সময়ছোৱাতে মন্নাথু পদ্মনাভনে নিজকে সমাজসেৱাৰ বাবে

0: স্বৰ্গিত কৰিছিল। নিজৰ সমৰ্পণৰ আদৰ্শৰে পৰিচালিত হৈ শ্ৰীপদ্মনাভনে দেশৰ স্বাধীনতা আন্দোলনতো আগভাগ লৈছিল বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। সমাজৰ পিছপৰা শ্ৰেণীৰ হকে মাত মাতি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা সমাজৰ বৰমূৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰাত মন্নাথু পদ্মনাভনে গান্ধীজীৰ দৰেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতোটাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। এই সাতোটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্ৰায় 668 কোটি টকা ব্যয় কৰা হৈছে। মঙলবাৰে ডঃ মাণ্ডাভিয়াই তেলেংগানাৰ সনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ বহিঃস্বাস্থ্য বিভাগৰ নতুন খণ্ড মুকলি কৰাৰ লগতে আন 6টা প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। উল্লেখযোগ্য যে ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি হ'বলগীয়া প্ৰকল্পৰ ভিতৰত নতুনকৈ বিকশাই তোলা গুৱাহাটীৰ বেলতলাস্থিত 200খন বিচনাযুক্ত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয় অন্যতম। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্ৰ কাৰ্যসূচী আৰু পৰিৱেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্ৰীচৌহানে কয় যে আজি সমগ্ৰ বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চিন্তিত।
1: वर्तमान दर से अगर ग्रीन गैसों का उत्सर्जन जारी रहा, वनों की कटाई, प्रदूषण और प्राकृतिक संसाधनों का अत्यधिक दोहन जारी रहा तो 2050 तक पृथ्वी को गंभीर पर्यावरणीय, आर्थिक और सामाजिक चुनौतियों का सामना करना पड़ेगा।
0: তেওঁ উল্লেখ কৰে যে 1880 চনৰ পৰা সাগৰৰ উষ্ণতা বৃদ্ধি আৰু গলি যোৱা হিমবাহৰ ফলত বিশ্বৰ সাগৰৰ জলপৃষ্ঠ প্ৰায় 20-23 চেণ্টিমিটাৰ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে 1900 চনৰ তুলনাত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় 1.5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে, যিটো জলবায়ু পৰিৱৰ্তনৰ এটা গুৰুতৰ সাৱধানবাণী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটৰ মোকাবিলা কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এক পেৰ মাকে নাম অভিযান আৰু মিছন লাইফৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে ভাৰতে 2070 চনৰ ভিতৰত সম্পূৰ্ণ শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে নিৰ্মাণ খণ্ডত পৰিৱেশ অনুকূল প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ 172 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যিকোনো ধৰণৰ ভৱন বা গাঁথনিৰ নিৰ্মাণ কাৰ্যত স্থায়িত্ব আৰু মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। লোক নিৰ্মাণ বিভাগৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ উদ্দেশ্যে তেওঁ বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক সম্পূৰ্ণ সততা আৰু নিষ্ঠা সহকাৰে কাম কৰি যাবলৈও আহান জনায়। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফুকক দ্বীপৰ সমীপত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা 15জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হো চি মিন চিটিলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্ৰয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই নশ্বৰ দেহসমূহ অতি শীঘ্ৰেই দেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব। এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত আন 15জন ভাৰতীয় পৰ্যটকক উপযুক্ত চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় আৰু তেওঁলোকক ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দূতাবাসে জানিবলৈ দিছে। এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাৰতীয় পৰ্যটক এতিয়াও ফুককৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলিও দূতাবাসে লগতে জনায়। উল্লেখযোগ্য যে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লিন মিন হানে কালি সংঘটিত এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4জন ক্ৰু সদস্যকে ধৰি মুঠ 37জন লোকক লৈ যোৱা স্পীডবোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। মৃত্যু হোৱা ভাৰতীয় পৰ্যটকসকলৰ ভিতৰত 10জন তামিলনাডুৰ, 3জন অন্ধ্ৰপ্ৰদেশৰ আৰু 2জন কেৰালাৰ বুলি জানিব পৰা গৈছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্ৰকাশ কৰা মতে দেশখনৰ সেনাবাহিনীয়ে ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজকে হৰমুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। ভাৰতীয় দলটোৱে কালি দ্বিতীয় দিনৰ খেলৰ অন্তত এক উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 154 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰি বাতৰি অহাৰ পৰলৈকে 7 উইকেট হেৰুৱাই 315 ৰাণ সংগ্ৰহ কৰিছে। য়াষ্টিকা ভাটিয়াই অনবদ্য বেটিং পৰাক্ৰমেৰে শতক অৰ্জন কৰাৰ লগতে স্মৃতি মান্ধানাই 70 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে এতিয়ালৈকে দ্বিতীয় ইনিংছত 430 ৰাণত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰথম ইনিংছ কালি 285 ৰাণত অন্ত পৰাৰ পাছত ইংলেণ্ডে প্ৰথম ইনিংছ 170 ৰাণতে সামৰে। ভাৰতৰ হৈ ক্ৰান্তি গড়ে 5 উইকেট দখল কৰে। উল্লেখযোগ্য যে এইখনেই হৈছে লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মহিলাৰ টেষ্ট ক্ৰিকেট খেল। বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ ইটালীৰ য়ানিক ছেনেৰ আজি নিশা উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জ্বেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ইপিনে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকোভাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ 7টাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে। আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো হিপ হিপ হুৰে অনুষ্ঠানটি। আজিৰ হিপ হিপ হুৰে অনুষ্ঠানত কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বায়ুৰহণীয়া গীত মাত শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিশ্মা পূজাৰী আৰু পম্পী বৈশ্যৰ।

0: প্ৰিয় শ্ৰোতা, কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত প্ৰযোজিত হিপ হিপুৰেৰ দ্বিতীয়টি খণ্ডলৈ মই কৰিশ্মা আৰু পম্পী বৈশ্যই আপোনালোক সকলোকে জনাইছো আদৰণি।
1: তোমাৰ পৰিচয়টো জনাবা।
2: মোৰ নাম বনশ্ৰী চৌধুৰী, মই বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছোঁ। আজি খুবেই ভাল লাগি আছে আপোনালোক আহিছে ইয়াতে, আৰু এইটো বহুত মানে অনাৰ, মানে এনেকুৱা অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণীত নিজৰ ভইচটো দিব পৰা হৈছোঁ।
1: হয়, তোমাৰ পৰা জানিব বিচাৰিম যে মহাবিদ্যালয়খনৰ এনেকুৱা এটা দিন যিটো তোমাৰ মানে সদায়ৰ কাৰণে স্মৰণীয়, তেনেকুৱা কিবা এটা দিন আছে নেকি তোমাৰ?
2: মোৰ মানে এই কলেজত আহি যেতিয়া মই 12th পাছ কৰিছোঁ, তো এই কলেজত যেনেকৈ প্ৰিন্সিপাল মেমে কৈছে যে ষ্টুডেণ্টবিলাক আহে কম মাৰ্কছ লৈ বা ইয়াৰ পৰা যেতিয়া ওলাই যায় তেতিয়া ভাল মাৰ্কছ পায়, চ' মোৰ লগত সেইটোৱে হৈছিলে। মই যেতিয়া এই কলেজত আহিছিলোঁ তেতিয়া মই ছেকেণ্ড ডিভিজন পাইছিলোঁ মেট্ৰিকত, আৰু 12th যেতিয়া এই কলেজত পাছ কৰিলোঁ তেতিয়া মই 69% পাইছোঁ। তো সেইকাৰণে মোক মানে এটা প্ৰাইজ আৰু গামোচাও দিয়া হৈছিলে চবৰ ওচৰত, তো সেইটো খুব ভাল লাগিছে। আৰু মানে কলেজৰ এনভাইৰনমেণ্টটো বহুতেই ধুনীয়া, টিচাৰ্ছবিলাক ইমান ফ্ৰেণ্ডলি হয়, মানে পঢ়াক এৰি কেনে আৰু বহুত বিষয় তেওঁলোকে বহুত বুজায়, বহুত ভাল লাগে।
1: হয়, নিশ্চয়। আজি তুমি আমাৰ এই অনুষ্ঠানটোত কি কৰিবা?
2: আজি মই এটা পয়েম ৰিচাইট কৰিম যোনটো লিখিছে তনভীৰ গাজীয়ে আৰু ভইচ দিছিলে অমিতা বচ্চনে। চ' তনভীৰ গাজী ইণ্ডিয়াৰ মানে প্ৰমিনেণ্ট ৰাইটাৰ আৰু পয়েট হয়। চ' তেওঁ বহুত মানে বলিউড কামত কৰিছে আৰু ৰাইটিং স্কিলছ দেখাইছে। চ' তেওঁৰে এটা মই পয়েট্ৰী আজি ৰিচাইট কৰিম। পয়েমটো এটা মটিভেশ্যনেল পয়েম হয় ৱুমেন এম্পাৱাৰমেণ্টৰ কাৰণে। চ' যিহেতু মই ৱুমেন কলেজত পঢ়ি আছোঁ, চ' সেইকাৰণে মই এটা ৱুমেন এম্পাৱাৰমেণ্টৰ কাৰণে এটা পয়েম ৰিচাইট কৰিম আজি।
1: ঠিক আছে, তেতিয়াহ'লে আমি

0: ধন্যবাদ।
1: এয়া আমাৰ সৈতে উপস্থিত আছিল মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়া আৰিফা বেগম বাইদেউ।
2: ধন্যবাদ।
3: এবাৰ আমি আহিছোঁ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ।
4: নমস্কাৰ, মোৰ নাম শ্ৰী হাসি সরকাৰ। মই কে আৰ বি গাৰ্লছ কলেজৰ ছাত্ৰী আৰু মই এইচ এছ ফাৰ্ষ্ট ইয়াৰত পঢ়োঁ।
0: তোমাৰ পৰিচয়টো?
5: মোৰ নাম শ্ৰী ডোনা দাস, মই এইচ এছ ফাৰ্ষ্ট ইয়াৰো।
0: শ্ৰোতাসকলক কি শুনাব বিচাৰিবা?
4: মনালী ঠাকুৰৰ দুৰ্গা আইলো ছংটো গাব পাৰিম।
0: আমি তোমালোকৰ গীতটি শুনিম।
6: দুলছে যে সারি কবে ঢাক দেবে ঢাক দিন গুনছে যে তারি, দেখ মন কাশবন দুলছে যে সারি কবে ঢাক দেবে ঢাক দিন গুনছে যে তারি। শিউলি মাখা গল্প আগমনের সুর, তোমার ডুলের গন্ধ ছড়ালো, বলো বলো দুগ গাইলো, বলো বলো দুগ গাইলো,

0: बोलबुलु दुग्गैलु बोलबुलु दुग्गैलु दुग्गैलु दुग्गैलु बोलबुलु दुग्गैलु दुग्गैलु दुग्गैलु।
1: धन्यवाद धन्यवाद, সহায় খুব সুন্দর।
2: তোমার পরিচয়টো জনাবা।
3: নমস্কার, মোৰ নাম শ্ৰী তুতুমণি স্বৰ্গীয়াৰী। মই কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। আজি মই বিশেষ এটা কাৰণত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ক'ব খুজিছোঁ, সেইটো হ'ল গুৱাহাটীৰ বান সমস্যা। আজি আপোনালোকৰ সন্মুখত থিয় দিছোঁ আমাৰ চহৰখনক প্ৰভাৱিত কৰা এটা জৰুৰী বিষয় সম্বোধন কৰিবলৈ, গুৱাহাটীৰ পুনৰাবৃত্তিমূলক বানপানী। আমি জনামতে আমাৰ পাহাৰ আৰু নদীৰ মাজত অৱস্থিত আমাৰ সুন্দৰ চহৰখন বিশেষকৈ বাৰিষাৰ সময়ত বানপানীৰ প্ৰৱণতা থাকে, কিন্তু নাগৰিক হিচাপে এই সমস্যা দূৰ কৰাৰ ক্ষমতা আৰু আমাৰ সমাজখনক সুৰক্ষিত কৰাৰ ক্ষমতা আমাৰ হাতত আছে। প্ৰথম আৰু প্ৰধানকৈ আমি বহনক্ষম নগৰ পৰিকল্পনাক অগ্ৰাধিকাৰ দিব লাগিব। গুৱাহাটীৰ দ্ৰুত নগৰায়নৰ ফলত অতিৰিক্ত বৰষুণৰ পানী শোষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সেউজীয়া ঠাই আৰু জলাশয়ৰ ক্ষতি হৈছে। আমি এনে নীতিৰ পোষকতা কৰিব লাগিব যিয়ে এই প্ৰাকৃতিক অঞ্চলসমূহৰ সংৰক্ষণক প্ৰসাৰিত কৰে, আমাৰ জলাশয়সমূহ পুনৰুদ্ধাৰ আৰু ৰক্ষণাবেক্ষণ কৰি আমি বানপানীৰ বিৰুদ্ধে চহৰখনৰ স্থিতিস্থাপকতা বৃদ্ধি কৰিব লাগিব। দ্বিতীয়তে, ফলপ্ৰসূ আৱৰ্জনা ব্যৱস্থাপনা অতি জটিল। আৱৰ্জনা অনুচিত নিষ্কাশনে নিষ্কাশন ব্যৱস্থা বন্ধ কৰি দিয়ে, যাৰ ফলত বানপানীৰ অৱস্থা আৰু বেছি বেয়া হয়। আমি দায়িত্বশীল আৱৰ্জনা নিষ্কাশনৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব লাগিব আৰু সম্প্ৰদায় পৰিষ্কাৰ পৰিচ্ছন্ন অভিযানৰ আয়োজন কৰিব লাগিব। আমাৰ নলা আৰু জলভাগ যাতে ধ্বংসাৱশেষৰ পৰা মুক্ত হোৱাটো নিশ্চিত কৰি আমি পানীৰ প্ৰৱাহ বহু পৰিমাণে উন্নত কৰিব পাৰোঁ আৰু বানপানীৰ আশংকা হ্ৰাস কৰিব পাৰোঁ। তৃতীয়তে, সম্প্ৰদায়ৰ সংযোগ অতি প্ৰয়োজনীয়। আমি এটা সম্প্ৰদায় হিচাপে একগ্ৰীত হৈ স্থানীয় বান প্ৰতিৰোধৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। ইয়াৰ ভিতৰত বানপ্ৰৱণ অঞ্চল চিনাক্তকৰণ আৰু খালী কৰাৰ পথ আৰু জৰুৰীকালীন আশ্ৰয় শিবিৰ সৃষ্টি কৰাও অন্তৰ্ভুক্ত। নিয়মীয়া অনুশীলনে আমাক বানপানীৰ সময়ত দ্ৰুত আৰু দক্ষতাৰে কাম কৰিবলৈ প্ৰস্তুত কৰিব পাৰে। স্থানীয় স্বেচ্ছাসেৱকসকলক জড়িত কৰিলেও আমাৰ সঁহাৰি প্ৰচেষ্টা শক্তিশালী হ'ব পাৰে আৰু সংহতিৰ মনোভাৱ গঢ়ি তোলা হ'ব পাৰে। ইয়াৰ উপৰিও আমি প্ৰযুক্তি আৰু উদ্ভাৱনক আঁকোৱালি লোৱা উচিত। আধুনিক সঁজুলি যেনে বানপানীৰ পূৰ্বাভাস ব্যৱস্থা আৰু বাস্তৱ সময়ৰ আপডেট প্ৰদান কৰা মোবাইল এপসমূহ অমূল্য হ'ব পাৰে। আমি এই প্ৰযুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ স্থানীয় কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিব পাৰোঁ, যাৰ ফলত বাসিন্দাসকলে সময়মতে তথ্য লাভ কৰিব পাৰে আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব পাৰে। শেষত, আমি চৰকাৰী সমৰ্থন আৰু আন্তঃগাঁথনি উন্নয়নৰ পোষকতা কৰিব লাগিব। ব্যক্তিগত কাৰ্যসমূহ অতি গুৰুত্বপূৰ্ণ যদিও আমি আমাৰ চৰকাৰৰ পৰাও ব্যাপক বান ব্যৱস্থাপনা কৌশলৰ বাবে ঠেলি দিব লাগিব। ইয়াৰ ভিতৰত সঠিক নিষ্কাশন ব্যৱস্থা, মথাউৰি আৰু ৰিটেনশ্যন বেচিন নিৰ্মাণ কৰাটো অন্তৰ্ভুক্ত। আমাৰ মাতবোৰেই গুৰুত্বপূৰ্ণ। আমি আমাৰ উদ্দেশ্যসমূহ স্থানীয় নেতাসকলৰ আগত প্ৰকাশ কৰিব লাগিব আৰু বহনক্ষম সমাধানৰ দাবী কৰিব লাগিব। সামৰণিত ক'ব পাৰি যে গুৱাহাটীৰ বান সমস্যা দূৰ কৰাটো এক ভাগবতৰা দায়িত্ব, যাৰ বাবে সামূহিক পদক্ষেপৰ প্ৰয়োজন। বহনক্ষম পদ্ধতি, ফলপ্ৰসূ আৱৰ্জনা ব্যৱস্থাপনা, সম্প্ৰদায়ৰ সংযোগ, প্ৰযুক্তিগত উদ্ভাৱন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে পোষকতাত মনোনিৱেশ কৰি আমি এখন সুৰক্ষিত অধিক দৃষ্টিস্থাপক চহৰ সৃষ্টি কৰিব পাৰোঁ। আহক আমি সকলোৱে মিলি আমাৰ ঘৰ বাৰী সুৰক্ষিত কৰাৰ লগতে গুৱাহাটীবাসীৰ সকলো বাসিন্দাৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰোঁ। ধন্যবাদ।
2: সঁচাকৈ আমাৰ দৈনন্দিন জীৱনত গুৱাহাটীবাসীৰ বাবে বানপানী কিমান এটা ডাঙৰ সমস্যা সেইটো উপলব্ধি কৰিছা, আৰু আমাৰ নিজৰ নাগৰিক হিচাপে যিখিনি কৰণীয় সেইখিনি কৰিলে হয়তো আমি এই সমস্যাটোৰ পৰা বহুখিনি পৰিত্ৰাণ পাব পাৰোঁ। ঠিক আছে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
1: আমি এবাৰ আগবাঢ়িছো আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ। প্ৰথমে তোমাৰ পৰিচয়টো জানিব বিচাৰিম।
4: মোৰ নাম পূৰ্ণিমা দাস, মই কামাখ্যা ৰামবৰুৱা ছোৱালী মহাবিদ্যালয়ত একাদশ শ্ৰেণীত পঢ়ি আছো।
1: তোমালোকৰ মহাবিদ্যালয়খনৰ নামটো যেতিয়া কোৱা যায় ছোৱালী মহাবিদ্যালয়, সেইটো এটা শুনিবলৈ ভাল লগা কথা নহয় জানো? আমি এই বিষয়ে অকণমান কথা পাতিব বিচাৰিম। বৰ্তমান তুমি পঢ়ি আছা মহাবিদ্যালয়খনত, ভৱিষ্যতে নিজকে এগৰাকী নাৰী হিচাপে, এগৰাকী ছোৱালী হিচাপে ক'ত দেখা বাৰু?
4: মই কামাখ্যা ৰামবৰুৱা ছোৱালী মহাবিদ্যালয়ত পঢ়ি নিজৰ ভৱিষ্যতটো ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। হাই ছেকেণ্ডাৰীৰ পিছত আমি লয়াৰৰ পঢ়াটো আগবাঢ়িম। মোৰ এছামিছটো পুৰা মাতটো ভাল নহয়, তথাপিও মই ক'বলৈ বিচাৰিছোঁ, যদি কিবা ভুল হয় তেনেহ'লে মাফ কৰি দিবা।
1: নিশ্চয়। তুমি এগৰাকী লয়াৰ হোৱাৰ সপোন দেখিছা, আইন বিষয়ত তুমি যাবলৈ চেষ্টা কৰিবা বুলি তুমি কৈছা, তুমি কিয় ভাবি লৈছা যে তুমি ভৱিষ্যতে আইন

0: বিষয়ত যাবা?
1: এতিয়া আমাৰ অসমত যি নাৰীৰ ই হৈ আছে, এইবিলাক নিজৰ স্বাধীনতা নিজে ভালকে পাবলৈ আৰু নিজৰ ভৰিত নিজে থিয় হবলৈ মই এইটো পদক্ষেপটো বাছি লৈছো। মই ভৱিষ্যতে নাৰীৰ অধিকাৰৰ কাৰণে মাত মাতিব বিচাৰো।
0: হয়, তোমাৰ এই যাত্ৰা অব্যাহত থাকক, সুদূৰ প্ৰসাৰী হওক, তোমাৰ এই আইন বিভাগত যাম বুলি ভাবিছা, তাৰ বাবে সদায় শুভেচ্ছা আছে আকাশবাণীৰ তৰফৰ পৰা।
2: এইবাৰ আমি আহিছো মহাবিদ্যালয়খনৰ এজন শিক্ষাগুৰুৰ ওচৰলৈ। নমস্কাৰ ছাৰ।
3: নমস্কাৰ।
2: আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। মহাবিদ্যালয়খনৰ পুথিভঁৰালৰ বিষয়ে লগতে ইয়াৰ শৈক্ষিক দিশটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ।
3: হয়, ধন্যবাদ। মোৰ নাম ডক্টৰ হিমান্ত দাস, মই বৰ্তমান অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান। আৰু আমাৰ যি পুথিভঁৰাল, এই পুথিভঁৰালটো অত্যন্ত চহকী, প্ৰায় 20,000 কিতাপ আমাৰ হাতত আজিলৈকে মজুত আছে। আৰু এই কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয় কলেজখন ফটাশিলত প্ৰতিষ্ঠা হোৱাৰ আগতে মহাবিদ্যালয়খন য'ত আছিল, যেতিয়া এই কলেজখনক গুৱাহাটী চিটি গাৰ্লছ কলেজ বুলি জনা গৈছিল, সেই সময়ৰো কিতাপ আমাৰ হাতত মজুত আছে। গতিকে আমাৰ ইয়াতে তাৰমানে আপুনি যদি চাবলৈ যায়, 50 বছৰৰ আগৰ কিতাপো মজুত আমাৰ আছে। দ্বিতীয়তে কলেজখনৰ শৈক্ষিক পৰিৱেশৰ ফালে যদি আমি যদি চাওঁ, তেনেহ'লে আপোনালোকে চাওক, সম্ভৱতঃ গুৱাহাটীৰ ভিতৰত এনেকুৱা এখন কলেজ, ইমান ধৰণৰ শৈক্ষিক পৰিৱেশ থকা কলেজ এখন আপোনাক সততে বিচাৰি নাপায়। প্ৰাকৃতিক পৰিৱেশ শুনিছে কিজানি, কুলি চৰাইৰ মাত। গুৱাহাটী চহৰৰ মাজমজিয়াত আপুনি কুলি চৰাইৰ মাত ক'ত পাব? আপুনি যদি অকণমান সন্ধিয়া সময়ত যদি আহে, ইয়াতে আপুনি বগলি দেখা পাব। আৰু আপোনাক আগতে কিজানি ক'লে জীৱন শিক্ষাৰ বিষয়ে, যে আমাৰ এই গুৱাহাটী চহৰৰ মাজমজিয়াতে আমাৰ ইয়াতে আমি আমাৰ ছাত্ৰীসকলক কি ধৰণে স্বাৱলম্বী হ'ব পাৰোঁ, কি ধৰণে তেওঁলোকে নিজৰ ঘৰতেই খেতিৰ মাধ্যমেদি উপাৰ্জন কৰিব পাৰে, সেই ব্যৱস্থাখিনিও আমাৰ ইয়াতে আছে। আৰু নাকৰে আজি কেইদিনমান আগতে আমাক পৰিদৰ্শন কৰি গৈছে, আমি B++ লাভ কৰিছোঁ। গতিকে নাকৰ সেই মূল্যায়নটোৱে আমাৰ শৈক্ষিক পৰিৱেশ যে দৰাচলতে উন্নত আমি ডাঠি ক'ব পাৰোঁ। কাৰণ বৰ্তমান সময়ত গুৱাহাটীত দ্বিতীয় এখন কিন্তু স্ত্ৰী শিক্ষাৰ প্ৰতিষ্ঠান নাই য'ত B++ তেওঁলোকৰ কোনোবাই পাইছে। গতিকে আমি ভাবোঁ যে আমি এইবাৰ B++ পাইছোঁ, অহাবাৰলৈকে যদি আৰু যদি আমাৰ যদি আহে, তেনেহ'লে আমি ইয়াতকৈ উন্নত কৰিব পাৰিম। আৰু আমাৰ কলেজখনৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল এইটো, যে এইখন কলেজৰ 90% ছাত্ৰীয়ে তেওঁলোকৰ পৰিয়ালৰ পৰা উচ্চ শিক্ষাৰ বাবে ওলাই অহা প্ৰথম নাৰী হয়। গতিকে ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ বুলি আমি ক'ব পাৰোঁ। পুথিভঁৰালটোৱে তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিছে, আৰু আমি আমাৰ ওচৰ চুবুৰীয়াকো দৰাচলতে পুথিভঁৰালটোৰ দ্বাৰা আমি সহায় কৰোঁ। গতিকে সামগ্ৰিকভাৱে যদি আমি যদি একদম চমুৱাই ক'ব লাগে, তেনেহ'লে এক আশ্ৰম যেন পৰিৱেশত এক সেৱাৰ মনোভাৱেৰে আমাৰ কলেজখন চলি আছে। আৰু আমি ভাবোঁ আমি সমাজক অনাগত দিনত আমি আৰু বহুত কিবাকিবি আমি প্ৰদান কৰিব পাৰিম।
2: সঁচাকৈ যেতিয়া মহাবিদ্যালয়খনত সোমাই আহিছিলোঁ, তেতিয়া সঁচাকৈ এটা সেউজীয়া সেউজীয়া লগা পৰিৱেশ। গতিকে ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় ইয়াতে পঢ়ি খুব ভাল পায়, তেওঁলোকে নিজেই কৈছে। আৰু আপোনাৰ পৰা ইমান ধুনীয়াকৈ মহাবিদ্যালয়খনৰ বিষয়ে জানিব পাই খুবেই আনন্দিত হৈছোঁ। মহাবিদ্যালয়খন যাতে এনেদৰে শৈক্ষিক দিশত তথা আন সকলো দিশতে আগবাঢ়ি যায় তাৰে কামনা থাকিল, শুভেচ্ছা থাকিল। ধন্যবাদ।
0: আমি গম পাইছোঁ যে তুমি নৃত্যৰ ক্ষেত্ৰত আগবঢ়া এগৰাকী ছাত্ৰী মহাবিদ্যালয়খনৰ, সেই বিষয়ে যদি আমাৰ শ্ৰোতাসকলক অকণমান জনোৱা।
4: হয়, মই এনেই নাচি ভাল পাওঁ বাৰু, কিন্তু কলেজত বৰ্তমান এবাৰে প্ৰগ্ৰাম হওঁতে নাচিলোঁ, এনেই বাহিৰত নাচোঁ। আমাৰ তাতে মানে ছাৰ এজন আছে আৰু তাতে শিকোঁ, তাতে মানে চব গান মিচিং, বড়ো, এছামিজ চব মানে মিচি মানে থাকে আৰু, মিক্স থাকে। তো সেইটোৱে মই বহুতত নাচিছোঁ আৰু।
0: নিশ্চয় তোমাৰ এই নৃত্যৰ যাত্ৰা অব্যাহত থাকক, আমাৰ পৰা সদায় শুভেচ্ছা আছে।
5: মোৰ নাম বনশ্ৰী চৌধুৰী, মই BA ফাৰ্ষ্ট ছেমৰ। তো আজি এতিয়া মই এটা গীত পৰিৱেশন কৰিম যিটো গাইছে বিশাল মিশ্ৰাই। হসতি ৰহতি হু তুঝসে মিলকৰ ক্যোঁ আজকল,

0: সুন্দৰকৈ গাইছা।
1: আমি এবাৰ আন দুগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। আজি তোমালোকে আমাক কি শুনাবা?
2: হিন্দী ছং তুচ্ছে নাৰাজ নেহি জিন্দেগী।

0: সঁচাকৈ খুব সুন্দৰ গীত এটি তোমালোকে আমাৰ শ্ৰোতাসকলৰ বাবে আগবঢ়ালা, নিশ্চয় আমাৰ শ্ৰোতাসকলে ভাল পাব। তোমালোকৰ পৰিচয়টো জানিব বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম ৰাণী জেনা, মই বি এ ফাৰ্ষ্ট ছেমেষ্টাৰ।
0: আৰু তোমাৰ পৰিচয়টো?
2: নমস্কাৰ, মোৰ নাম সলনিজা, মই বি এ ফাৰ্ষ্ট ছেমেষ্টাৰ।
0: এইবাৰ আমি উপস্থিত হৈছো ইংৰাজী বিভাগৰ মুৰব্বী ডক্টৰ জোনালী চৌধুৰী বৰা বাইদেউৰ সৈতে। নমস্কাৰ বাইদেউ, আপোনাক আকাশবাণী গুৱাহাটীলৈ আদৰণি জনাইছো। অকণমান ইংৰাজী বিভাগটোৰ বিষয়ে জানিব বিচাৰিম আপোনালোকৰ মহাবিদ্যালয়ৰ।
3: অ হয়, এইটো আমাৰ বিভাগটো আপোনাৰ আৰম্ভ হৈছে যেতিয়াই কলেজখন আপোনাৰ স্থাপিত 1971 চনত, তেতিয়াই আপোনাৰ আমাৰ বিভাগটো আৰম্ভ হৈছিলে। তেতিয়া আমাৰ বেছি ষ্টুডেণ্ট নাছিলে, কম ষ্টুডেণ্ট আছিলে। তাৰপিছত লাহে লাহে আপোনাৰ আমাৰ ষ্টুডেণ্টবিলাক বাঢ়িলে। এতিয়া বিশেষকৈ আপোনাৰ আমাৰ কলেজৰ ওচৰৰে

জুবিন গাৰ্গৰ গান মানে মোৰ বাবে স্মৃতিৰ এক কোমল যাত্ৰা। কিছুমান গান শুনিলে শৈশৱৰ দিন, বন্ধু বান্ধৱৰ লগত কটোৱা সময় অথবা জীৱনৰ বিশেষ কিছুমান মুহূৰ্ত মনত ভাহি উঠে। সেইটোৰ গান সদায় হৃদয়ৰ এক বিশেষ স্থানত থাকে। মই বিশ্বাস কৰোঁ জুবিন গাৰ্গৰ গানৰ যাদু কেৱল সুৰত নহয়, সেই সুৰে মানুহৰ হৃদয়ত সৃষ্টি কৰা অনুভৱত লুকাই আছে। সেইবাবে তেওঁৰ প্ৰতিটো গান মোৰ বাবে এক নতুন অনুভৱ, এক নতুন যাত্ৰাৰ আৰম্ভণি।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা শ্ৰুতিৰ সৈতে মই ডেইজীয়ে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

সকলো শ্রোতাসকলে যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰা হৈছে লোকগীত। আজিৰ শিল্পী ববিতা দাস।

পবিতা অনুষ্ঠানটি শুনিলে আজিৰ শিল্পী আছিল ববিতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে ভজন অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে এয়া অনুৰাধা বৰুৱাৰ।

নমস্কাৰ আদৰৰ শ্ৰোতা, মোৰ কেইটিমান প্ৰিয় গীতৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই জুলি দেৱী।

খৰাপাতৰ দৰে সংগোপনে টকৰ দিয়েহি, মৰুৰ দৰে শুকান বুকুতো ববলৈ ধৰে আৱেগৰ ভলগা। সকলো নতুন যেন লাগে, সকলো সেউজীয়া যেন লাগে, বেয়া লগাবোৰ ক্ৰমাৎ ভাল লগা হৈ পৰে। আৰু এনেকৈয়ে নতুন পৃথিৱীৰ নতুন সুৰুজ হৈ আমাৰ জীৱনলৈ সংগোপনে আহে প্ৰেম। আৰু তেতিয়াই মনলৈ আহে 1942 এ লাভ ষ্টৰী চিনেমাখনিৰ পৰা কুমাৰজানৰ কণ্ঠৰ সেই গীতটি।

এইবাৰ আহিছো মোৰ আন এটি ভাল লগা গীতলৈ। আমাৰ সকলোৰে মৰমৰ সাৰ্থ জুবিন গাৰ্গৰ কণ্ঠত যি যাদু আছে, সেয়া হয়তো আন কাৰো মাজতে বিচাৰি পোৱা নাযায়। সুখৰ মুহূৰ্ততে হওক বা বিৰহৰ পৰতে হওক, জুবিন গাৰ্গৰ গান অবিহনে আমাৰ অনুভৱবোৰ যেন আধৰুৱা। আজিৰ এই ৰামধনী অনুষ্ঠানটিত আপোনালোকক শুনাব বিচাৰিছো জুবিন গাৰ্গৰ এটা অতি জনপ্ৰিয় আৰু চিৰসেউজ গীত, যিটো গীত শুনিলে মোৰ লগতে আপোনাৰো হয়তো মনৰ উদাসীনতাবোৰ আঁতৰি যাব আৰু মনটো প্ৰেম ভালপোৱাৰে ভৰি পৰিব।

কি অপূর্ব অনুভব! জুবিন গাৰ্গৰ গান মানে অনুভৱৰ ঢৌ, প্ৰেম, বিৰহ, আশা, স্মৃতি, প্ৰতিটো অনুভৱ যেন সুৰে সুৰে জীৱন্ত হৈ উঠে। প্ৰিয় শ্ৰোতা, আপোনালোকে ৰামধেনু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।

কেতিয়াবা সময়ে আমাক বহুত দূৰলৈ লৈ যায়। মানুহ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান অনুভৱ, কিছুমান স্মৃতি সদায় একে থাকে। সুৰৰ মাজতেই কেতিয়াবা আমি বিচাৰি পাওঁ আমাৰ নিজৰ কাহিনী। এইখিনিতেই মোৰ ভাল লগা এটি গীত মনলৈ আহিছে মঞ্জুষ্ণা মহন্তৰ কণ্ঠত।

মঞ্জুস্তা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে এইবাৰ আহিছো মোৰ ভাল লগা আন এটি গীতলৈ। প্ৰেম কেতিয়াবা উচ্চস্বৰে কোৱা নহয়, হৃদয়ৰ নিঃশব্দ স্পন্দনত অনুভৱ কৰা হয়। কিছুমান গান কেৱল গান নহয়, হৃদয়ৰ গোপন ডায়েৰী হৈ পৰে। প্ৰতিটো শব্দ যেন কাৰোবাৰ নাম লৈ ধীৰে ধীৰে কাণত কয়, তুমি সদায় মোৰ ওচৰতে আছা।

আছিল ব্ল্যাকমেইল ছবিখনৰ পৰা কুমাৰ চানুৰ কণ্ঠৰতি গীত। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে সংগীত ভাল পায়। সেই হয়তো মাতৃৰ নিচুকনি গীতে শিশুৰ চকুলৈ নমাই আনে তন্দ্ৰাৰ আৱেশ। এবাৰ আগবঢ়াইছো মোৰ ভাল লগা তেনে এটি গীত কবিতা বৰঠাকুৰৰ কণ্ঠত, গীতৰ কথা কেশৱ মহন্তৰ।

এয়া আছিল শকুন্তলা আৰু শংকৰ জোচেফালীৰ ছবিখনিৰ পৰা কবিতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। গীতটি শুনি নিশ্চয় আপোনালোকে ভাল পালে। প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুৰ পৰা মই জলিদেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 28 দিন, 1948 শকাব্দৰ 22 আহাৰ, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 13 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত। আৰু আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।